0: Ariyatina, tsamdani yung chukpuzga kalima kapar tanyo ka chi chukpundi ka kapar nilinzga yil. Wey chukpo cho dimu?
1: O, dimu cho dimu.
0: Dimu ya, akhaga tsamdani kodgi yo nulakchi kuyo la?
1: A.
0: Tsamdani kodgi yo nulakchi ya mi ghanjil ka ra yarnchil jenga tseri ilg sergo nindu sizga lakchi karchi.
1: O, da ye ga chon doze bashi kini.
0: Kwa chan chi?
1: Di... Kārta tī tō, gā shī gūrā. Hī mō ngā ngā ndī, lā sōnum jāga lā zīmā.
0: Yā, tī nā tāngā jīmā gā lēn cēn ngā, lā sōnum jāga mā ngā lā zī ā kā chē rī wā zhīn tā kō tīgī lā gō.
1: Yā, yā, yā.
0: Yā, tī nā mā tā ngā tsū lēn cēn dī nyambar gā sā shē tī nā nī kā kō dī mō.
1: Yā, dī mō.
0: Yā. Wei tu po chu di mu. Re di mu a chi khon chu. Tina terang le nsen din de jil de ta ame ngan jil ke ra yar jil cheng ge chiri lig ser gu nu ga mang len de ses ga lg chi kar ji.
2: O ma lu ta ra cha chu ra serang ta si thot ma che sam bu soi. Li khu so so go gon zam ba yong a sha lan du ji hon da na chi kor na yen.
0: Re tina khon am ba ge yang a chu de gun ge ta tung ge len sen de jil de ta chi lg chi de nyam sa ji ge yo pi mon den she.
2: ओ क्वाटे छे क्वाटे छे ए का तमन ता न्यां खे यंगा छु करने यन
0: अरे
2: थोजी मु नंगा सांबी तोंद को छाजी जि मक्तंगा
0: या दिना थंग जि मा गलेन छे नंगा सांबी तोंद को छाजी छेरे वसंत को टगीला
2: ओ या या या क्वाटे छे
0: चुमे के दिना नि कु कदिमु
2: या देमो
0: या